ইনোভেট কৰি দি থাকিবলৈ কিমান বি ভাল আছে এণ্ড আই থিংক ৰেডিঅ' ইজ ওৱান অফ দ্য বেষ্ট মিডিয়াম টু ৰিচ আউট টু ফ্ৰেণ্ডছ অল অভাৰ আৰু ইটো নিচিনা আমি কানি কানেক্টেড থকাৰ কিমান বি ভাল ফিল কৰি আছে তো মাই ডিয়াৰ ফ্ৰেণ্ডছ আপুনি খান এতিয়া কোন কোন মেছেজেছ খান লিখি নাবতাই দি আছে আপুনি খান সবকে বেছি খুশি বা জনাই দি আছে আৰু ইয়াতে টাইম বি পুঞ্জি যাই আছে তো আমি খানি একটা লাষ্ট গীত শুনি কিনে এইটো প্ৰগ্ৰাম শেষ কৰি দিয়া হ'ব অলিবি 11:18 লৈ কিনে আপুনি খান লগা এছ এম এছ ৰিকুৱেষ্ট হেণ্ড ফিল্ম চংছ প্ৰগ্ৰাম আনি দি থাকিব তো আপুনি খান সবে এইটো প্ৰগ্ৰাম দিবি হিচা ল'বলৈ কাৰণে কৈ দি আছে আৰু এছ এম এছ ৰিকুৱেষ্ট পঠাবৰ কাৰণে চেম নম্বৰ থাকি আছে অলিবি ইউ হেভ টু টাইপ এফ এম স্পেচ এইচ তো আপুনি খান সবি দায়া থাকিবি আৰু 11:18 ঠিক দি এইটো প্ৰগ্ৰাম শুৰু কৰি দিয়া হ'ব তো মাই ডিয়াৰ ফ্ৰেণ্ডছ আমি কালি এটা এনাৰ্জেটিক আৰু এটা ইউ ন' মন পিতৰ পৰা অহা লগা গীত পৰা আমি খান লগা প্লে লিষ্ট ইয়াতে খতম কৰি দিয়া হ'ব লেট ইয়ৰ হাৰ্ট গাইড ইউ দিছ মান্থ সমটাইমছ দ্য বেষ্ট ডিচিশ্যনছ কাম ফ্ৰম বিলিভিং ইন ইয়ৰ চেল্ফ তো আমি কালি আমি খান লগা নিজৰগে বিশ্বাস ৰাখি লগা ৰিমাইণ্ড কৰি দিয়া লগা এটা গীত আমি খান শুনি হ'ব সুৰজ জাগান আৰু জয় বাৰু আৱাজতে জিন্দগী নাম লিখি দোবাৰা ফিল্ম ৰাহি মিউজিক দিছে শংকৰ ঈশানৰ লয় লিৰিক্স জাভেদ আখতাৰ শুনি কিনে এনজয় কৰিবি এণ্ড হেভ এ গ্ৰেট আৱাৰ্ছ এহেড মাই ডিয়াৰ ফ্ৰেণ্ডছ

মাই ডিয়াৰ ফ্ৰেণ্ডছ, প্ৰগ্ৰামত নেক্সট গীত শুনিয়া হ'ব বিশাৰাম ফিল্মৰা অভিজিত ভট্টাচাৰ্য আৰু শ্ৰীয়া কৌশল অৱস্থে। মিউজিক দিছে লালিত বেণ্ডিট, লিৰিক্স ৰাজীৱ বাৰ্ণৱাল। এইটো গীত ৰিকুৱেষ্ট কৰিছে লাকী পাত্ৰ গোলাঘাটা চামৰা, আৰু তাই ৰণ পাত্ৰ, অঞ্জলি বসুমতাৰী, মন্দিৰা, সোণালী ইংটিবি, সুনীতা বসুমতাৰী, হেনৰিকে ডিমৌবি, প্ৰেমিকা দেৱা আৰু সব লিষ্টনাৰ্ছ কান গীত টিকেট কৰি দি আছে। শুনি কিনা এনজয় কৰিবি।

প্রোগ্রামত এইবাৰ দুসৰা গীত কাৰণে লিখি কিনে পঠাইছে সৰুপথৰ আসাম পৰা ধনঞ্জয়, আৰু তাৰ পৰা পচন্দ কৰিছে তমাশা ফিল্ম কি গীত, আৱাজ দিয়েছে অলকা য়াগনিক আৰু অৰিজিত সিং, আৰু তাৰ পৰা ইমান তাইৰ লগা এফ এম ট্ৰেক অপেন লগা সাথীবিলাক খান লগা নাম লৈ কিনে ডেডিকেট কৰি দিয়েছে, আৰু তাৰ খান নাম আছে আমাল বসুমতাৰী, বিমল বসুমতাৰী, ভাইকন মুণ্ডা, কেভিলেখ মেথা, আশুতোষ, অবিনাশ, ৰকবিলে মেথা, মন্দিৰা, আখুজ, দুৰ্গেশ নাগানপুৰী, সুনীতা বসুমতাৰী, অভিজিৎ, অপূৰ্বা পাতৰ, হিতেন্দ্ৰ দাস, অঞ্জলি বসুমতাৰী, ফাগু ওৰাং, ৰাজেন থাপা, আৰু সব শুনি থকাবিলাক গৈ কিনে ডেডিকেট লগা নাম লৈ কিনে আছে। তো যদি আপোনাৰ খান সব তৈয়াৰ আছে কৈলে মানে শুনিবি আৰু এনজয় কৰিবি। তামাশা ফিল্ম কি গীত গাই আছে অৰিজিত সিং আৰু অলকা য়াগনিক।

প্যাৰ মে কভি কভি ফিল্ম অতনিলেই শুনি থকা সববিলাক প্ৰগ্ৰাম শেষ কৰবলৈ লা সময়টো পুঞ্জি যায় আছে। মই আপোনাৰ খালা মেছেজেছ খালী নাম হৈ লিবি ল'বলৈ মন আছে, লিখি কিনে পঠাইছে গুড ইভিনিং উইছ কৰি কিনে নিমা দি বয় আৰু নিমা দি গাৰ্ল, আৰু দুচৰা মেছেজ লিখি কিনে পঠাইছে গুড ইভিনিং উইছ কৰি কিনে চাপাত শৃংগী ৰেডিঅ' লিছনাৰ্ছ গ্ৰুপ, আৰু দুচৰা মেছেজ লিখি কিনে পঠাইছে ইয়াতে থুংবেনী চিটি ৰিফ ফেক পৰা লিখি কিনে পঠাইছে, আৰু ট্ৰেকছ খান তো খুব এনজয় কৰি কিনে শুনি আছে কৈ কিনে লিখিছে, আৰু ইয়াতে ৱেট টি ফুটছৰ পৰা বি লিখি কিনে পঠাইছে গুড ইভিনিং উইছ কৰি কিনে, আৰু তাৰ কোৱা আছে আই ডিণ্ট এক্সপেক্ট ডেট মাছ ফ্ৰম ইয়ৰ 2020 মিউজিক, ইটছ হিটছ মাছ হায়াৰ দেন মাই এক্সপেক্টেশ্যন এণ্ড আই এম এনজয়িং ইট, এণ্ড ইফ আই উড হেভ টু ৰেড ইট আই উড অভিয়াছলি ৰেড ইট এজ A1 কৈ কিনে লিখি কিনে পঠাই আছে ৱেটি আ ভেৰি গুড ইভিনিং টু ইউ, বেছি খুচি আছে আপোনাৰ বি প্ৰগ্ৰামটো আহি কিনে চামিল হৈছে আৰু চাটে লিখি কিনে পঠাইছে আৰু ৰেটিং বি দিছে, বেছি খুচি আছে কৈ কিনে জনাই দি আছে। তো শুনি থকা সববিলাক প্ৰগ্ৰামত শ্ৰেষ্ঠ দি আছে সোনু নিগম লগা ৱাস্তে ফিল্ম সংঘৰ্ষ।